0: আৰু যৰা কৰি খাবা সং তিনি অজয় টংগ নই লাগিব
1: আং সবিতা
0: যতন হামবায়।

0: আমার ঘরে গেছিলি বুঝি, ওরা বলে দিলে এই তোকে সেদিন বললাম না যে ভেঙ্কটেশ চিঠি দিয়েছে, ভাবলাম মৌকাটা ছাড়া উচিত হবে না, ওখানে চোখ বেঁধে এক চাকা সাইকেল চালাতে চালাতে খেলা দেখাতে হবে। কিরে আমার দুঃখে দুঃখে মুখ করে দাঁড়িয়ে আছিস কেন, বাড়িতে একদম ভাল লাগছে না তো?
1: শ্রোতা বন্ধু, এতক্ষণ শুনছিলেন ফটিক চাঁদ।
2: নমস্কার, আকাশবাণী সে সমাচার সন্ধ্যা কে সাথ মে প্রিয়ঙ্কা অরোড়া। मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी ने 140 करोड़ भारतीयों की आकांक्षाएं निश्चित रूप से पूरी होने का आश्वासन दिया। कहा, विकसित भारत सभी देशवासियों का सपना होना चाहिए। राष्ट्रीय जनतांत्रिक गठबंधन ने श्री मोदी को लगातार देश के सबसे लंबे समय तक निर्वाचित